0: অনুমতি।
1: বিশেষকৈ ধৰা বিশ্বব্ৰহ্মাণ্ড হৈছে ক্লাছ ছাত্ৰ চাপ যদিও কোনো বাচ্চাবিলাক পাবলৈ কোনো সাৱধানে দিছে নহয়।